많이 많이 계신 노래 하나 있던 거 44.9 메가하르즈 FM 렌도 아우 하게 아 센타웍 시니 때가 샤판다 보탕 거 하블라이콰 디니니 타북니 시니 때가 샤판다 보탕 간게 디니니 원축몽 thought of the day 디니니 원축몽 거 카팡네 마르 계신 노럭바이 어 꼭노 뜨뇨 꼭 살아내 하나이 앙마 원축아 담니 헨간게 카팡네 마르 계신 시니 조라바이 그달레이 승 나이네 향게 시니 nok nukhung rok sini society sini dofa society family belai ke au jaro wan chuk jangnai ko khaing i thanga tamni khunba au nukhung gangke poribar hai ka family khorsa khursu ga nukhung ne hno romai manya fiaba sekang rogo okra sakra ro kok sale man gangke nukhung da khaka manke kada kaja kha ne man jabo kada kaja kha hik da shonka omohai ge au naidi sing bororo srai sing asai leyo truk truk khlainai sing sikla soka ge sing nok nukhung khao kaijak layo kabang ma sini imang notei sing nok nukhung khao abo mafa nair man bising ti fanangra siten हाया हंगा कबा साग बैठंग साजागै हमजागै नायै काइजाग लायो सगांगो हंगांके बुमा बुफारक नायर मानि बुमा आमा बाबु सं जे नायर मानि आबुन उंथं नैयाय यां बसाजक पनो बसला फनंथं बरक आबुन न यासागै नाव ताई कसम सित्रा पाथ्रा हनियावैनाय आबाबायन नग्न खंखावै थांगो Fiaba, kapangni marikisin. Sekangguan kita samari rok bokalayo. Hai di mana? Enggak amzugi rok naja goni sing saimano. Samari kana ni sekang, bono amzugi nelayo. Tangna tanya dereng kena nyai. Kapangni marikisin. Noro angbai kereng hordi, kerno rok angbai kerengi manka. 03-81-232-6253 kok dog nomor imbising tei noro angbai kereng hori manka. Sang dadak sida klay kok salayana. Sini nukung rok, bahaya ke sen krak keromui narak nai, heida na, aw, heke, nadi, om hai klayno sekanggo, aw, samiri tisha layo, tongi borong samung tang narengka, buon bu pasong sazaka, aw, heke bono samiri, hanya bono aro ya sagi nawo, tai kai bori relayo, tai baba siapa kag sengai nikangke, buon bu pasong jer nair mani, awonon ya sagi nai. Kaija gui, nok nukung kawui, busa butui, sikla sogui, tong layu. Fiaba, afrubo haino, kisha misha, kaglai puilai. Unglai marok, tongo. Haifono, asik kebangya, hanai shalayu. Ang senginekya, okra sakarok nang senginekya. Tabuk, sini nok nukung rok, bayi tong mani hai. Sekang roko, om hai rok, uda ung, hanai ang senginekya. Fiaba, sini okra sakarok, sao. Aw, apro bahinu nok nukung rok kisah misa bayi mani tunggu. Hai fano, tabung hai le engyata nishau. Ang asu songno, belai sakra rokno ang sengi nakiya. Bahai, tabung hai nok nukung bayi marok tor tong hik sai kag lay marok. Busar rokno, ya kerenya ibu ma bufa kagi thang layo kubun kajak rok bayi thang layo om hai tor tong ni ang sengi nakiya. Borok sawo kebangun marik sing. Aw, apro bo tolo tonggo. Hai fano, tabung hayas kebang kerei. Ini cahau, tabung hayas kebang kerei. Tabung kengang ke, mobile kulo kahang ke, potrika, naikang ke, tekok tu marago sengkana kahang ke, kebang ma social media bising tui, tabung kengang ke, nok nukong kaglay mani, bayi mani, mang nuk kebang kana kugo hanyai. Borok bo masau, hake, seng nok nukung rumi narak lanya ni, ozwarao, belakang tugui tangka, obo kaisa bemar hai, kabang ni marikising, tiniyo sini wan sukzang nai kok nga omon ong nai, nok nukung, bahai ke seng krak klayai, rumi narak imanai, nai di, nobar kotor sip chao, ban kundri fayo,
তুই আফাল কাসাই ফাইও হায় দিব না নাই নবর কতর ফাইব্রু আর নক রাগ খাই বাসাই তঙ্গ তুমুং নং মাল রাগ গাহকে ফাকলাই ক্রাক হুঙ্কে ফাউন্ডেশন ক্রাক হুঙ্গাঙ্কে আর নক বাসাই তঙ ইমানো আবো হাইন খাবুং মারে কিং সে নক নুখুঙ্গ হামিয়া সাইয়া তঙ্গ বিয়াল তঙ্গ সুকলির নাই তঙ্গ মাসাইয়া মান হঙ্গে আংমানি জরা তঙ্গ সা খামি আংমানি জরা তঙ্গ হাকে খরং নুয়ে হা একাব কনই কাশা হই নাই কগ্রলাইমানি আও জেসে টংথার বদলনি ফুনগর সেথং হাই ফানো বিশিবানি ওলো বিশিংনি ওলো কাকলাইথং হইলে কাইনে রকবো কাইরিয়া তোর সময় তাংলাইছা খরং নুয়ে কনই কাশা হংলাইনি হাই ফিয়াবা গসার মাজারো বসা খরকচা গনাং বসা খরক নাই খরক দাম শিগলা সক্তি সক্তি ফুনগর সেথং অমহাই খাইনাই নগ নখং বাইলাইমানি সঙ্গ নগুই দঙ্গ খাবুনি মার্কিং নরক আংমই কৃং হরদি 03-81-232-6253 ও কক দুগ নামনি বিশিং থই সঙ্গ কক সালাইনাই না কক সালাইনাই।